ইয়াত প্ৰভু তুৰি টেণ্ডকিয়াত তেল হৰ দি জড়ত এবে ই তেল হৰ দি জড়ত এবে যে ৰাজা ৰাণী কে আই প্ৰভু ৰাজা ৰাণী কে আই ই ৰাণী বোলে তুমি বালি গৌৰা ই ৰাণী বোলে তুমি বালি গৌৰা যে হামকে ছাড়ু ন যাওয়াস ৰাণী আমকে ছাড়ু ন যাওয়াস ই অসনি বোলো ন বোলত এবে ই অসনে বোলো ন বোলত এবে যে বালি গৌৰা কে আই প্ৰভু বালি গৌৰা কে আই ই তুমি বলে তোরা সে বলে ই